0: क्यों ना अपनाएं खुशियां, अपना कर मनोदर्पण। कॉल करें 844-844-0632 पर और पाएं NCERT द्वारा अपनी शैक्षिक व भावनात्मक समस्याओं का समाधान।
1: तो श्रोताओ, अब इसी के साथ हमारा आज का उमंग कार्यक्रम यहीं पर समाप्त होता है। तो अब अपने मित्र अजीत को उमंग की तकनीकी टीम के साथ यानी
2: जगबंधु,
1: कुसुमलता
2: और फैजान के साथ विमलेश को आज्ञा दीजिए।
1: नमस्कार।
3: उमंग उमंग उमंग उमंग।
4: এতক্ষণ শুনলেন বিজ্ঞাপন দাতাদের দ্বারা আয়োজিত অনুষ্ঠান NCERT উমঙ্গ পর্ব 1337। এখন শুনবেন কথা এবং গান মিলিয়ে আমাদের আকাশবাণী শিলিগুড়ি কেন্দ্রের অন্যতম অনুষ্ঠান কিছু কথায় কিছু গানে। থাকবে কথা, গান এবং তার পাশাপাশি লাইভ ফোন ইন। আমরা শুরুতেই একটি গান দিয়ে শুরু করি, সেই গানের সুরে ভেসে যেতে যেতেই আমরা না হয় আসব কথায়। আপনাদের স্বাগত জানাই কিছু কথায় কিছু গানে অনুষ্ঠানে। আমরা শুনে নেব শিল্পী হেমন্ত মুখোপাধ্যায়ের কণ্ঠে এই গানটি।